0: हेलो
1: हेलो,
0: नमस्कार। मैं
1: नमस्कार।
0: सुमन मोहरी आगरा तरफ से बोलती हूँ सर।
1: কেমন আছেন?
0: সুমন মুহুরী আগরতলা থেকে।
1: কেমন আছেন বলুন।
0: হ্যাঁ আমি ভালো আছি, আপনি ভালো তো?
1: হুম হুম